0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। দেশ বিদেশত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰকাশ। নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীট ইউজি। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা। আৰু জাৰ্মানীৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে যোগাভ্যাসৰ বাবে বছৰৰ আটাইতকৈ দীঘল দিনটো অৰ্থাৎ 21 জুন সৰ্ববৃহৎ সামূহিক উদযাপনৰ দিন হৈ পৰিছে। তেওঁ কয় যে যোগ অকল শাৰীৰিক ব্যায়ামেই নহয় বৰং মানৱীয় উদ্যমৰো অভিব্যক্তি। তেওঁ কয় যে 40 বছৰ বয়সত 20 বছৰৰ দৰে নমনীয় আৰু 50 বছৰত 30 বছৰ বয়সতকৈও অধিক প্ৰাণৱন্ত হৈ থকাটো আমাৰ লক্ষ্য হোৱা উচিত। যোগাভ্যাসে সন্তুলিতভাৱে জীৱন ধাৰণত আৰু মানসিক স্বাস্থ্যৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ পথ অন্বেষণত সহায় কৰে বুলি তেওঁ মন্তব্য কৰে।
1: যোগ হমে জীৱন কো বেলেন্স ৱে মে জিনে কি কলা শিখাতা হে। যোগ হমে ডু অৰ ডোণ্ট শিখাতা হে। অৰ জব হম হমাৰে শৰীৰ কো সহী ঢংগ সে চলানা সিখ লেতে হে তো স্বাস্থ্য হমাৰা স্বভাৱ বন জাতা হে। সাথিও যোগ কেৱল হমাৰে শাৰীৰিক স্বাস্থ্য পৰ হি ফোকাস নাহি কৰতা। যোগ মানসিক স্বাস্থ্য সে শাৰীৰিক স্বাস্থ্য কা মাৰ্গ দিখাতা হে।
0: অসমতো যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত

0: 23,000ৰো অধিক গাঁৱৰ 37,383টা স্থানত যোগাভ্যাসৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ 32,00,000ৰো অধিক সদস্যই অংশগ্ৰহণ কৰে। বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰিছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। মেঘালয়ত কালি জোৱাই নৰ্টিয়াং কৰিয়াপ খান্দুলি সংযোগী পথ প্ৰকল্প মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ অধীনত ঋণৰ প্ৰায় 90% কেন্দ্ৰীয় চৰকাৰে ঘূৰাই দিয়ে আৰু ৰাজ্য চৰকাৰসমূহে নামমাত্ৰ ব্যয় বহন কৰে। এই ব্যৱস্থাৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ উপকৃত হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে সামগ্ৰিক প্ৰকল্প ব্যয় প্ৰায় 75% বহন কৰি আহিছে। তেওঁ কয় যে এই প্ৰকল্পসমূহে পথ বিদ্যালয় শৈক্ষিক প্ৰতিষ্ঠান দক্ষতা বিকাশ কেন্দ্ৰ আৰু উন্নয়নৰ বাবে প্ৰয়োজনীয় অন্যান্য সামাজিক আন্তঃগাঁথনি সৃষ্টিত পোনপটীয়াকৈ অৱদান আগবঢ়াই আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিৰ এখন পৰ্যালোচনা বৈঠকত অংশ লৈ ৰাজ্যৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় প্ৰকল্পসমূহৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগসমূহক সকলো প্ৰকল্প নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সুচাৰুৰূপে আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। আনহাতে প্ৰকল্পসমূহৰ নিয়মীয়া তদাৰক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে চিকিৎসা শিক্ষা সঞ্চালকালয়ক নিয়মিতভাৱে নিৰীক্ষণ আৰু পৰ্যবেক্ষণ অব্যাহত ৰাখিব নিৰ্দেশ দিয়ে। ইপিনে মুখ্যমন্ত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়ৰ চৌহদসমূহত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণৰ বাবে বন বিভাগৰ সৈতে সমন্বয় সাধনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। বৈঠকত ৰাজ্যৰ বি এছ চি নাৰ্ছিং মহাবিদ্যালয় আৰু জি এন এম প্ৰতিষ্ঠানসমূহৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়। সভাখনত মুখ্য সচিব ডঃ ৰবি কোটা, অতিৰিক্ত মুখ্য সচিব ডঃ কে কে দ্বিবেদীকে ধৰি সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে 5টা মূল নীতি ক্ৰমে সুস্থ জীৱনশৈলী আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, ৰোগৰ আগতীয়া চিনাক্তকৰণ, স্থানীয় পৰ্যায়ত উন্নত চিকিৎসাৰ সুবিধা, স্বাস্থ্যসেৱাৰ মান উন্নয়ন আৰু সম্পূৰ্ণ ডিজিটেলকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘালে ব্যক্ত কৰিছে। কালি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ সভাকক্ষত হোৱা এখন বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে অৱগত কৰে।
1: পাঁচটা শিতানত আমি কাম কৰিম। প্ৰথম হ'ল প্ৰিভেণ্টিভ হেল্থ কেয়াৰ, অৰ্থাৎ মানুহ ৰোগীৰ অৱস্থালৈ যাব নালাগে। তাৰ বাবে জীৱনশৈলীটো ভাল থাকিব লাগে, খোৱা বোৱাটো ভাল থাকিব লাগে, মানুহে যোগা এক্সাৰচাইজ খেলা ধূলাৰ জৰিয়তে নিজকে স্বাস্থ্যৱান ৰখাৰ চেষ্টা কৰিব লাগে। ডেট ইজ প্ৰিভেণ্টিভ হেল্থ কেয়াৰ। ছেকেণ্ডটো হ'ল আৰ্লি ডিটেকশ্যন, অৰ্থাৎ ৰোগী হোৱাৰ লগে লগে যেন আমি ধৰিব পাৰোঁ। নম্বৰ 3 ট্ৰিটমেণ্ট ইন ভিচিনিটি, অৰ্থাৎ চিকিৎসাটো বহুত দূৰলৈ যাই নহয়, ওচৰতে চিকিৎসাটো পাব লাগে, অন্তত 10-12 কিলোমিটাৰৰ ভিতৰতে চিকিৎসাটো পাব লাগে। 4 নম্বৰ হ'ল য'ত হাই ষ্টেণ্ডাৰ্ডৰ কোৱালিটি ছাৰ্ভিচ লাগে বা স্পেচিয়েলাইজেচন লাগে, তাৰ কাৰণে মেডিকেল কলেজবোৰকো আমি ষ্ট্ৰেংথন কৰি আছো যে গুৱাহাটী মেডিকেল কলেজৰ লোড কমক, আৰু যি মেডিকেল কলেজ 8-10 বছৰ হৈ গ'ল তেখেতসকলেও চেণ্টাৰ অফ এক্সিলেঞ্চ হোৱাৰ কাৰণে কাম কৰিব লাগে। আৰু 5 নম্বৰ হ'ল ডিজিটেলাইজেচন। আমাৰ যিমান সেৱা হওক, ডাটা হওক, ডাটা কালেকশ্যন হওক, মনিটৰিং হওক, যিমান আমি ডিজিটেলাইজ কৰি যাম ইমানে আমাৰ ছাৰ্ভিচবোৰো ভাল হ'ব আৰু বিভাগৰো সেৱাৰ মানদণ্ড উন্নত হ'ব।
0: বৈঠকৰ পাছতে সঞ্চালকালয়ৰ সমীপতে থকা স্বাস্থ্য ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে স্বাস্থ্যখণ্ডৰ সামগ্ৰিক উন্নয়ন, সেৱাৰ মান বৃদ্ধি আৰু জনসাধাৰণলৈ অধিক ফলপ্ৰসূ স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লয়। তেওঁ কয় যে স্বাস্থ্য ক্লাবৰ দৰে পদক্ষেপ ৰাজ্যৰ চিকিৎসা ব্যৱস্থাটো অধিক শক্তিশালী কৰিব। ইপিনে ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণত আছে বুলি উল্লেখ কৰি ৰাইজক আতংকিত নহবলৈও তেওঁ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিমবংগৰ তাৰাকেশ্বৰৰ পৰা পি এম কিষাণ উৎসৱ দিৱস কাৰ্যসূচী উপলক্ষে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ 23 সংখ্যক কিস্তি আনুষ্ঠানিকভাৱে মুকলি কৰে। এই আঁচনিৰ ধন যোগ্য কৃষকসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হয়। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী কৃষকে 2,000 টকাকৈ বছৰত 3টা কিস্তিত মুঠ 6,000 টকা লাভ কৰি আহিছে। অসমৰ বিভিন্ন জিলাৰ কৃষি বিভাগে প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানটো কৃষকৰ বাবে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰে। মৰিগাঁও জিলাৰ কৃষি বিভাগেও অনুষ্ঠানটিৰ পোনপটীয়া সম্প্ৰচাৰ কৰে। কপিলী উন্নয়ন খণ্ডৰ অধীনত চৰাইবাহী গাঁও পঞ্চায়তত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁৱৰ প্ৰায় 66,594গৰাকী কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি এই অনুদান লাভ কৰিছে। শোণিতপুৰ জিলাতো কালি মুঠ 37,802গৰাকী কৃষকে এই আঁচনিৰ ধন লাভ কৰে। শিৱসাগৰ জিলাৰ 62,148গৰাকী কৃষকে বেংক একাউণ্টত পি এম কিষাণ আঁচনিৰ ধন লাভ কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউজি 2026 আজি পুনৰ অনুষ্ঠিত হ'ব। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত হ'বলগীয়া এই পৰীক্ষাত 22,79,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ চিচিটিভি আৰু বায়'মেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিল বা আখৰাৰ আয়োজন কৰায়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে সংস্থাটো পৰীক্ষা নিকা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীও নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। সমগ্ৰ দেশৰ লগতে আজি অসমতো চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ নীট পুনৰ অনুষ্ঠিত হ'ব। সুচাৰুৰূপে এই পৰীক্ষা আয়োজন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘালে কালি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ নিয়ন্ত্ৰণ কক্ষত বিভাগীয় জ্যেষ্ঠ বিষয়া আৰু আৰক্ষী প্ৰশাসনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি প্ৰস্তুতিৰ বুজ লয়। তেওঁ পৰীক্ষাৰ স্বচ্ছতা নিৰাপত্তা আৰু বিশ্বাসযোগ্যতা নিশ্চিত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। ইফালে ৰাজ্যৰ জিলাসমূহতো প্ৰশাসনৰ চোকা নজৰত পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু সন্ন্যাসীৰ আগমন ঘটিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী পোহৰ আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অম্বুবাচী মেলা চলি থকা দিনকেইটাত নিয়মীয়াকৈ ফগিঙৰ লগতে প্ৰতিদিনে 3 বাৰকৈ কামাখ্যা ধামৰ চৌহদ চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে সুখবৰ কঢ়িয়াই ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত নিযুক্ত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনে ৰাজ্যৰ মুখ্য সচিবক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। উল্লেখযোগ্য যে এই সিদ্ধান্তৰ ফলত ইউৰোপীয় সংঘৰ 27খন দেশৰ নাগৰিকে এতিয়াৰে পৰাই অসম ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাহাল থকা চৰাইদেউ, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ অসমৰ পিছৰে পৰা ৰাজ্য চৰকাৰে বিদেশী দূতাবাসৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু জাপানেও অসম ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল। আনহাতে আমেৰিকা আৰু কানাডায়ো যাতে অনুৰূপ পদক্ষেপ গ্ৰহণ কৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰখা বুলিও তেওঁ উল্লেখ কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰহিলৈ পুৱা 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি সকলো পৰীক্ষাৰ্থীলৈ শুভকামনা জ্ঞাপন কৰে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰী কোষ্টক 2-1 পৰাস্ত কৰি নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। খেলখনত জাৰ্মানীৰ হৈ ডেনিজ ওণ্ডাভেই 2টা গ'ল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাৱৰ মাজত কানচাছত অনুষ্ঠিত খেলখন গ'ল শূন্যভাৱে অমীমাংসিত হৈ ৰয়। প্ৰতিযোগিতাৰ কিছু সময় পাছত হ'বলগীয়া গ্ৰুপ এফৰ এখন খেলত জাপান টিউনিছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাষ্টনত অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত নেডাৰলেণ্ডছে ছুইডেনক অনায়াসে 5-1 পৰাস্ত কৰে। কালি অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 পৰাভূত কৰে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাও অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
2: ইউৰোপীয় সংঘৰ অসম ভ্ৰমণত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ, দেশজুৰি পালন হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ৰাজ্যৰ 18,60,000 কৃষকৰ পি এম কিষাণ নিধিৰ অধীনত 372,00,000 অনুদান লাভ আৰু কালি ৰাজ্যজুৰি পালন কৰা বিষ্ণু ৰাভা দিৱসৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ভ্ৰান্তিকলাৰ ৰূপকাৰ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী প্ৰায়োগিক দিশৰ শিল্পী বৰপেটাৰ সুচিব্ৰত ৰায় বিশ্বৰ বিভিন্ন দেশত চৰ্চিত হৈ পৰাৰ বাতৰি ছিকিউৰিটি গাৰ্ডৰ পৰা ইলুজন আৰ্টলৈ দেশ বিদেশে চৰ্চিত বৰপেটাৰ সুচিব্ৰত ৰায় শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। হোমৱৰ্ক নকৰাৰ বাবে শিক্ষকৰ বেত্ৰাঘাটত মিৰ্জাৰ এখন বিদ্যালয়ৰ ছাত্ৰ মৌচম ৰাজ মহন্তৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত ন্যায়ালয়ে কঠোৰ ৰায়দান কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে উপাধ্যক্ষ প্ৰসূন গোস্বামী, কম্পিউটাৰ শিক্ষক অজয় কুমাৰ সিঙক 7 বছৰ কাৰাদণ্ড শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ইউৰোপীয় সংঘই 27খন সদস্য ৰাষ্ট্ৰৰ নাগৰিকৰ বাবে অসম ভ্ৰমণত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰাৰ বাতৰি ইউৰোপৰ 27খন দেশৰ পৰ্যটকে ভ্ৰমণ কৰিব পাৰিব অসম শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দ্য চেণ্টিনেল সহ কেইবাখনো বাতৰি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। পি এম কিষাণ নিধিৰ 23 সংখ্যক কিস্তি হিচাপে দেশৰ 9,44,00,000 কৃষকৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে 17,000 কোটিৰো অধিক টকা হস্তান্তৰ কৰাৰ এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে কালি ৰাজ্যজুৰি পালন কৰা বিষ্ণু ৰাভা দিৱসৰ বাতৰি মানুহক মানুহ হিচাপে প্ৰতিষ্ঠা কৰাই কলাগুৰুৰ বিপ্লৱৰ মহামন্ত্ৰ শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ বিপন্ন প্ৰায় প্ৰাণীৰ ওপৰত আন্তৰ্জাতিক চোৰাং সৰবৰাহকাৰী চক্ৰৰ চকু পৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে উল্টাপানী বনাঞ্চলৰ পৰা অনা 8টা সোণালী বান্দৰ জব্দ, মোনাত উশাহ ল'ব নোৱাৰি এটাৰ মৃত্যু শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে আজি ছুইজাৰলেণ্ডত আমেৰিকা আৰু ইৰাণৰ মাজত হ'বলগীয়া আলোচনাৰ বাতৰি ইউ এছ ইৰাণ টক্স টু বিগিন ইন ছুইজাৰলেণ্ড টুডে শিৰোনামেৰে প্ৰকাশ কৰিছে।
0: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। দেশ বিদেশত 2দশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন, বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰকাশ, নিশ্চিত নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীট UG, শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা আৰু জাৰ্মানীৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট ইউজিৰ পুনৰ পৰীক্ষা সুকলমে সম্পন্ন, দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন, গুৱাহাটীত ৰাজ্য চৰকাৰৰ মূল কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ, শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা, দেশ বিদেশৰ সাধু সন্যাসী আৰু ভক্তিপ্ৰাণ ৰাইজক আদৰিবলৈ প্ৰশাসন তথা মন্দিৰ পৰিচালনা সমিতিৰ ব্যাপক প্ৰস্তুতি, বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন আৰু ছৌদি আৰৱৰ খেল, আৰু মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া বিতং বাতৰি। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে।
1: হৰি ব্ৰহ্মেন্দ্ৰ সেৱিতা শিৱ জ্ঞান প্ৰদায়নী সূৰ্য কো দীপক দিখানে কি ভাতি হে ইনকা মহাত্ম্য অপাৰ হে অসীমিত হে বস ইয়াহ বাৎসল্য কা আনন্দ লেনে আনা চাহিয়ে হম হমারি মা কে পাস আয়ে হ্যাঁ আর বস ইয়ে ভাব রে কি জেসে মা কি গোদ মে বচ্চা খেলতা হে উসি ভাব সে আইয়ে ক্যোঁকি বেদ শাস্ত্র পুরাণ উপনিষদ সাধনা কে বড়ে বড়ে ক্রম ইহা আকর নেতি নেতি কহতে হ্যাঁ অম্বুবাচী মে আপ সাধনা করেন জপ করেন মনন করেন স্মরণ করেন স্তুতিয়ো কা জাপ করেন স্তোত্রো কা জাপ করেন পাঠ করেন জো আপকে গুরু মহারাজ নে সৎমার্গ বতায়া হে উস সৎমার্গ কা পালন।
0: গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাৰ চাফ চিকুণতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠনৰ এগৰাকী বিষয়ববীয়াই এইদৰে কয়।
2: আমি ভয়েস অফ এনভাইৰনমেণ্ট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা কামাখ্যা দেৱালয়ত 2016ৰ পৰা আমি এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছিলোঁ স্বচ্ছ আৰু প্ৰদূষণমুক্ত কামাখ্যা দেৱালয়টো মানে ক্ৰিয়েট কৰিবলৈ। সেইটো বাবে আমি প্লাষ্টিক আৰু বিশেষকৈ যিটো ছিংগল ইউজ প্লাষ্টিকটো মানে এভইড কৰি আমাৰ টেম্পলখন স্বচ্ছ আৰু প্ৰদূষণমুক্ত বনাবলৈ এটা ষ্টাৰ্ট কৰিছিলোঁ ইনিচিয়েটিভ। আমি প্ৰতি বছৰে আপোনাৰ ডিউৰিং কামাখ্যা আমাৰ অম্বুবাচী মেলাৰ টাইমত আমি ড্ৰাইভ কৰোঁ, ক্লিনলিনেছ ড্ৰাইভ, এৱাৰনেছ, ছিগনেচাৰ কেম্পেইন আৰু যিমান ভিজিটৰ্ছ আহে তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰা, দোকানীবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰা আৰু মন্দিৰ কৰ্তৃপক্ষ আমাৰ এডমিনিষ্ট্ৰেশ্যন সবৰ লগতে আমি কাম ইমান বছৰ কৰিলোঁ। আমি এইবছৰো কৰিব বিচাৰোঁ, এইবছৰ আমাৰ 10 বছৰ মিটাচ কৰিলোঁ আৰু ইয়াতে ফুটফল বহুত বেছি হয়। আমি এইটো এটা মডেল হিচাপে লৈছোঁ আৰু যাতে এইটো যদি আমি ক্ৰিয়েট কৰিব আৰু চিমিলাৰলি আমি বশিষ্ঠ টেম্পল আৰু উমানন্দতো কৰি আছোঁ।
0: চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ চলিত বৰ্ষৰ নীট ইউজি পৰীক্ষা আজি পুনৰ সম্পন্ন হয়। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত অনুষ্ঠিত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা 22,79,000। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো মুঠ 87টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, চিচিটিভি আৰু বায়োমেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিল বা আখৰাৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতিও গঠন কৰা হৈছে। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংহল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ধুবুৰী জিলাৰ শ্ৰীগুৰু টেগ বাহাদুৰ চাহেবজীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই অনুষ্ঠানত গোলকগঞ্জৰ বিধায়ক তথা সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ উপস্থিত থাকে। নিয়মিত যোগাভ্যাসেৰে সকলোকে বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ তেওঁ সকলোকে আহ্বান জনায়। শ্ৰীভূমি জিলাৰ কৰিমগঞ্জ আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেলত আজি জিলা প্ৰশাসন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, এন এইচ এম আৰু আয়ুষ বিভাগৰ যৌথ উদ্যোগত যোগ দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰৰ মন্ত্ৰী কৃষেন্দু পাল এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই কাৰ্যসূচীত

0: 23,000ৰো অধিক গাঁৱৰ 37,383টা স্থানত আজি যোগভ্যাসৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যই অংশগ্ৰহণ কৰে। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে এম্বুলেন্সকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কাইলৈৰে পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ পানীৰ যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। জিলা প্ৰশাসনৰ বিশেষ অনুমতি থকা বাহনসমূহ বংশী বাগানৰ মাজেৰে পাণ্ডু মন্দিৰ ঘাটৰ পৰা মন্দিৰলৈ যাব পাৰিব। কামাখ্যা মন্দিৰত কৰ্তব্যত মোতায়েন কৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গোট খাবলৈ এই বিজ্ঞপ্তিযোগে কোৱা হৈছে। তাৰ পৰা পাণ্ডু বন্দৰ পথেৰে জিলা প্ৰশাসনৰ বিশেষ বাহনৰ জৰিয়তে তেওঁলোকক কৰ্তব্যস্থানলৈ লৈ যোৱা হ'ব। জালুকবাৰীৰ দিশৰ পৰা ভক্তসকলক কঢ়িয়াই লৈ অহা বাহনসমূহ নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ লেনেৰে গৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 3 নম্বৰ গেটত নামিব পাৰিব। তাৰ পৰা এই বাহনসমূহ নীলাচল উৰণ সেতুৰ তলেৰে ঘূৰি আদাবাৰী বাছ ষ্টেণ্ড তথা বৰিপৰা পথাৰত থকা বিশেষ বাহন ৰখা স্থানত ৰব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা দৰ্শনাৰ্থী কঢ়িয়াই অনা বাহনসমূহেও নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ লেনেৰে আহি স্বাগত চিকিৎসালয়ৰ বিপৰীতে থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 4 নম্বৰ গেটত যাত্ৰীসকলক নমাই পোনে পোনে যান বাহন ৰখা ঠাইলৈ যাব পাৰিব। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ সকলো বাছ, চিটি বাছ তথা ব্যক্তিগত বাহনসমূহে নীলাচল উৰণ সেতুৰ ওপৰেৰে আহ যাহ কৰিব লাগিব। অৱশ্যে স্থানীয় অধিবাসীসকলক এই নিয়মৰ পৰা আঁতৰত ৰখা হ'ব। জালুকবাৰীৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক বৰিপাৰা পুলিচ পইণ্ট অথবা বিশ্বকৰ্মা মন্দিৰত নমাব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক টেক্সি ষ্টেণ্ড অথবা বৰিপাৰা পুলিচ পইণ্টৰ বিপৰীতে নমাব পাৰিব। নীলাচল উৰণ সেতুৰ দুয়োমূৰে চিটি বাছ ৰবলৈ দিয়া নহ'ব। ব্যক্তিগত বাহনেৰে কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলক তেওঁলোকৰ বাহনসমূহ আদাবাৰী বাছ ষ্টেণ্ড, বৰিপৰা পথাৰ, আই টি এ মাছখোৱা, এ এছ টি চি পাৰ্কিং মাছখোৱা অথবা ঈদগাহ ময়দানত থ'ব পাৰিব। অম্বুবাচী মহাযোগৰ এই সময়ছোৱা পুৱা 5 বজাৰ পৰা নিশা 11 বজাৰ ভিতৰত তিনিচকীয়া বা তাতকৈ বৃহৎ বাণিজ্যিক সামগ্ৰী পৰিবাহী বাহনসমূহ জালুকবাৰী ৰটাৰীৰ পৰা মাছখোৱালৈ অহাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডেৰে কোনো আন্তঃ জিলা পৰিবহণ অথবা দীৰ্ঘ দূৰত্বৰ পৰিবহণৰ বাছ অহাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে বাজেট প্ৰস্তুতিমূলক এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যজুৰি জলসম্পদ ব্যৱস্থাপনা শক্তিশালী কৰাৰ লগতে জলসিঞ্চনৰ সুবিধা ত্বৰান্বিত কৰাৰ উপৰি কৃষি পামসমূহৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত কেইবাটাও পদক্ষেপ সম্পৰ্কে পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ মিত্ৰতা আগুৱাই নিয়া সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত বিকশিত অসম 2047ৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া বিত্তীয় পথসমূহৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি আন্তঃগাঁথনি উন্নয়নৰ লগতে বিনিয়োগচালিত প্ৰগতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত চিকিৎসা তথা নাৰ্ছিং মহাবিদ্যালয়সমূহৰ প্ৰগতি পৰ্যালোচনা কৰা হয় বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। তেওঁ কয় যে এই বৈঠকত সংশ্লিষ্ট বিষয়াসকলৰ লগত পাম্পত ভঁৰাল প্ৰকল্পকে ধৰি শক্তি আন্তঃগাঁথনিৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক, অংকুৰজ্যোতি শৰ্মাৰ পৰা।
1: অসম আৰু উত্তৰ পূৰ্বাঞ্চলত সুলভ তথা সহজলভ্য আৰু মানসম্পন্ন কৰ্কট চিকিৎসা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দোহাৰি আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। লোকসেৱা ভৱনত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৰিচালনা সমিতিৰ সভাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ৰাজ্যৰ কৰ্কট চিকিৎসা আৰু চিকিৎসালয়সমূহৰ সেৱাৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰে। সভাত নাৰ্ছিং শিক্ষা, দক্ষতা বিকাশ আৰু সামূহিক সজাগতা কাৰ্যসূচীৰ অগ্ৰগতি সম্পৰ্কেও আলোচনা কৰা হয়। কৰ্কট চিকিৎসাৰ আন্তঃগাঁথনি আৰু চিকিৎসা পদ্ধতিৰ উৎকৰ্ষ সাধন সম্পৰ্কে

0: মুখ্যমন্ত্ৰীয়ে আলোচনা কৰাৰ লগতে স্বাস্থ্যসেৱা খণ্ডৰ কৰ্মীসকলক অধিক সেৱা আগবঢ়োৱা আৰু ৰোগী সেৱাৰ মান উন্নীতকৰণত গুৰুত্ব আৰোপ কৰে। জিলা পৰ্যায়ত ধপাতজনিত কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰতো বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে সুখবৰ কঢ়িয়াই ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰে। উল্লেখযোগ্য যে এই সিদ্ধান্তৰ ফলত ইউৰোপীয় সংঘৰ 27খন দেশৰ নাগৰিকে এতিয়াৰ পৰা অসম ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাহাল থকা চৰাইদেউ, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ অসমৰ পিছৰে পৰা ৰাজ্য চৰকাৰে বিদেশী দূতাবাসৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু জাপানেও অসম ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল। আনহাতে আমেৰিকা আৰু কানাডায়ো যাতে অনুৰূপ পদক্ষেপ গ্ৰহণ কৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰখা বুলি তেওঁ উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটে আজি যোৰহাটৰ ঐতিহ্যমণ্ডিত তৰাজন সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত উপস্থিত হৈ তৰাজন নাট্যমন্দিৰ প্ৰেক্ষাগৃহৰ উন্নয়নৰ বাবে তেওঁ সাংসদ পুঁজিৰ পৰা 1 কোটি টকাৰ অনুদান আগবঢ়ায়। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি প্ৰস্তাৱিত নগাঁও বিশ্ববিদ্যালয়ৰ বাবে ভূমি পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে স্থানীয় বিধায়ক ৰূপ শৰ্মাৰ লগতে নগাঁও জিলাৰ ৰাজহ বিভাগৰ বিষয়াসকলে সংগ দিয়ে। বিশ্ব মটৰচাইকেল দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ আন বিভিন্ন স্থানৰ লগতে ধেমাজিতো আজি সুকীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয়। এই দিৱস উপলক্ষে দ্য এম ই এন এম চি ক্লাবে ধেমাজিত পথ সজাগতা তথা দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে মটৰচাইকেল আৰোহীক বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰে। বৈজ্ঞানিক আৰু পৰিৱেশ বিষয়ক গৱেষণা সংস্থা ভইচ অন এনভাইৰনমেণ্টে নিকা সেউজ অভিযান আৰু পৰিৱেশ অনুকূল ঐতিহ্যময় বিশেষ স্থান সম্পৰ্কীয় পদক্ষেপকে ধৰি বিভিন্ন ইতিবাচক কাম কাজ বাহাল ৰাখিছে। মহানগৰী কামাখ্যা মন্দিৰ প্ৰাংগণত সংগঠনটোৰ নিকা তথা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনামুক্ত কৰি পৰিৱেশ অনুকূল বাতাৱৰণ গঢ়ি তোলাৰ উদ্দেশ্যে এটা বিশেষ অভিযান মুকলি কৰা হয়। পৰৱৰ্তী বাতৰিখনক সংগীতা শৰ্মাৰ পৰা।
1: বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ এইচৰ এখন খেলত স্পেইন ছৌদি আৰবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। ইপিনে গ্ৰুপ এফৰ এখন খেলত আজি জাপানে টিউনিছিয়াৰ বিৰুদ্ধে 4-0 গ'লৰ ব্যৱধানত জয়লাভ কৰে। কানাডাৰ টৰণ্টত অনুষ্ঠিত আন এখন খেলত জাৰ্মানীয়ে আইভৰি কষ্টক 2-1 গ'লত পৰাস্ত কৰি নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জাৰ্মানীৰ হৈ ডেনিছ উণ্ডাভেই 2টা গ'ল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাওৰ মাজত কানচাছত অনুষ্ঠিত খেলখন গ'লশূন্যভাৱে অমীমাংসিত হৈ ৰয়। ইংলেণ্ডত চলি থকা ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ খন্তেক সময় পাছতে মানচেষ্টাৰত হ'বলগীয়া এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি ভাৰতে বেটিং কৰাৰ সিদ্ধান্ত লৈছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট UGৰ পুনৰ পৰীক্ষা সুকলমে সম্পন্ন। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। গুৱাহাটীত ৰাজ্য চৰকাৰৰ মূল কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন আৰু ছৌদি আৰবৰ খেল। আৰু মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।
2: শ্ৰোতাও, আজি আপিএমএ সমাচাৰ শুন ৰে থে, আকাশবাণী হাফলং কেন্দ্ৰ হে। স্থানীয় গীত কাৰ্যক্ৰম জাৰি ৰাখতে হৈ আজি শুনতে হে ডিমাচা কাৰ্যক্ৰম। আজ শুনতে কুছ ডিমাচা আধুনিক গীত। আওয়াজ হে প্রদীপ হাফলংবার ওর উনকে সাথিও কী।